আৰু ইজ্জত আৰু জিম্মিতাৰ কালচাৰ একতা আনি দিবৰ কাৰণে বি দৰকাৰ ৰাখিছে। চাৰ্চ, চিভিল ছচাইটি, পাৰিবাৰ কাম আৰু গালত কাম কৰি ওপৰ কাৰা সাজা দিবলৈ এলেকা দৰকাৰ দি কথা কৰিছে। আৰু ফিফা ৱৰ্ল্ড কাপটি ফ্ৰান্স বা মৰক্কোৰ লগতে ফাৰ্ষ্ট কোৱাৰ্টাৰ ফাইনেল দ্য বাষ্টন ইউ এছ চি ডি দুইটা আৰু শনিবাৰ হাৰাই দিয়াৰ পাছতে ছেমি ফাইনেল দি বাঢ়াই যাইছে। টিম স্কানব্ৰা হাফ টাইম দাক গ'ল দিবলৈ পাৰিয়া নাই, কিন্তু ছেকেণ্ড হাফটি ফ্ৰান্স পৰা পূৰা দাবাই ৰাখি কিনে কেলিয়ান এম্বাপি পৰা 60 মিনিটটি আৰু অছমান ডেম্বেলে পৰা 66 মিনিটটি স্ক'ৰ কৰিছে। এম্বাপিটো অমাৰ 30 চাল নাবুংজিয়াকেদি 20 ৱৰ্ল্ড কাপ গ'ল স্ক'ৰ কৰিয়া সবচে পহলা খেলাৰীয়া হৈ যাইছে। ইটোৰ লগত ফ্ৰান্স বা নাৰুকি কেনা তিচেৰা ৱালা ৱৰ্ল্ড কাপ ছেমি ফাইনেল পুঞ্জিয়া দি ইতিহাসটি সবচে পহলাবাৰ হৈছে। স্পেইন বা বেলজিয়াম লগতে ছেকেণ্ড কোৱাৰ্টাৰ ফাইনেল দি কালি ফুজৰ 12 বজাত আধা দি খেলিবলৈ আছে। বাকী থাকে লাষ্ট 8 মেচ খান দি নৰৱে বা ইংলেণ্ড লগতে খেলিবলৈ আৰু ডিফেণ্ডিং চেম্পিয়নছ আৰ্জেণ্টিনা বা ছুইজাৰলেণ্ড লগতে ছানডে ফুজৰ দি লগ কৰিবলৈ আছে। আৰু এইটোৰ লগত আজি ফুজৰ লগা খবৰ ইমান ডিচেজ কৰি আছে। শুনি থাকিবি 7:10 বাজি 10 মিনিট নাগামিজ খবৰ আনি দিবলৈ আছে।